0: Soap Salter Health Center stay BP laga free check up treatment aro kau phal thakibo laga moto PSA BP laga kunba sawal thakile toll free number 1-800-1166-660 call koribi BP haribo desh jitibo
1: itu jankari NTEP bra PSA
2: Work from home? High salary? Bas ek click mein? Arre waah!
3: Fussy!
4: Anjaan links par click mat kijiye. RBI kehta hai.
5: Jankar baniye, satark rahiye.
6: আপনি শুনিছেনা নাই নাগালেন্ড সেন্সাস 2027 নিমিত্তে ঘৰ গিনতি কাম শুরু হৈছে এইটো জানকাৰী খান লবলৈ আছে
7: ঘৰতে থকা দৰকাৰী সুবিধা খান খাবলৈ পানী এলপিজি ইলেক্ট্ৰিচিটি স্যানিটেশ্বন আৰু বাকী দৰকাৰী জিনিছ খান লগা ডিটেইলছ লব
6: কেতিয়া সেন্সাস অফিচ মানুহখন আপোনাৰ ঘৰতে আহিব ঠিক ঠাক জানকাৰী দিবি আৰু ভাল চি পুৰা মদত কৰিবি
7: আপুনি খান লগা মদত বিশি দৰকাৰ আছে আমি খান লগা সেন্সাস আমি খান লগা ডেভেলপমেণ্ট
8: Online applications are invited from unmarried men and women candidates for grant of short service commission in executive, education and technical branch. Last date for submission of online application is 27 July 2026. For more details, visit www.joinindiannavy.gov.in. The Indian Navy, combat ready, cohesive, Atmanirbhar.
9: FM Tracker Band
10: 103 MHz
9: News, music and entertainment

0: FM 103 MHz.
1: गुड मर्निङ लिसनर्स, এটো আকাশবাণী কোহিমা FM 103 MHz পৰা আপুনি প্ৰগ্ৰাম শুনি আছে আৰু এতিয়া শুনা হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম এক হি কলাকাৰ প্ৰগ্ৰাম দেট ইজ একটা সিংগল কাৱাস্তি। এতিয়া শুনা হ'ব প্ৰগ্ৰামটো। তো আপুনি কেন সবকে আৰু জেকব ৱেলকাম কৰি আছে, স্বাগত কৰি আছে, নমস্তে আৰু চালাম কৰিনে জনাই দি আছে। আপুনি কেন লগা ফিডবেক সাজেশ্যনছ নহ'লে থটছ থাকিছে কলে এইটো নম্বৰতে লিখিব পাৰে 9436805333 আৰু লিখিব কাৰণে কোড আছে FM space F। তো লিচনাৰ্ছ কান প্ৰগ্ৰাম চুৰি কৰি দিয়া আছে। পহিলা গীত শুনিব আইতৰাজ ফিল্ম লগা গানা দেট ইজ কুণাল গঞ্জাৱালা লগা অৱস্থা আছে যিটো চব গানা গানবি। আৰু এইটো গীত লিখি হৈছে শামীৰ, মিউজিক দিয়া হৈছে হিমেশ ৰেশামিয়া।

0: Wal yatek tam message pothegi na se chumo kidima amalumi village para aro itu pothaya se bipon bodo dimasa ta hai likhi gina pothaya se hello good morning everyone my radio listeners friends apni kantu kunba kheti kuriya se na nai moi nishina sathi bilak kunba moi nishina kheti kuriya se koile tu itu program laga message te ami ke hunai dibina koi gina likhi ase well thank you so much bipon apni এনেকুৱা লিখি কিনে পঠাই দিয়াৰ কাৰণে আৰু আপুনি প্ৰগ্ৰাম টিউন কৰি আছে কোৱাটো জানি কিনে বেছি খুচি আছে এইটো নিচিনা আপুনি একদম এটা লেবৰ হাৰ্ড লেবৰ কৰা মানুহ আছে খেতি কৰি আছে ক'লেতো এইটো একদম ডাঙৰ কথা আছে তো ভাল বৰা কামটো কৰিব লাগে কোন কোন হেলিবি হাৰ্ড লেবৰ কৰিছে ক'লেহে মুখান বি তোলা ফ্ৰুটছটো খাবলৈ পায় ভাল ফ্ৰুটছটো মানে এইটো নিচিনা সবকে তাই জনাই দি আছে তো থেংক ইউ চ' মাচ বিপন আৰু নেক্সট গানা শুনিব কুনাল গাঞ্জাৱালা লাকা ৱাস্তি আছে ইউ টিভি ফিল্ম আছে চকলেট গীত লিখা হৈছে প্ৰবীণ ভাৰতৱাজ মিউজিক দিয়া হৈছে প্ৰীতম
1: ইউ ডোন্ট বিলিভ এনিথিং আ গৰ্ল সে ইফ ইউ লিসেন ক্লোজ ইউ হিয়াৰ দ্য হিস অফ আ স্নেক স্নেক

Well, message ako ay gina sa may message po radio sa yata likhi gina pata sa good morning FM Tagupan family ko gina Lambodar Radio Listeners Group Gram Jaswadi sa ko gina likhi sa well thank you so much Lambodar Radio Listeners Group bahut bahut dhanyabad and shukriya for your message. Another message likhi gina pata sa Bogajan para Sunita Basumatari. Hello my dear Misty ya Sona Sarji, good morning. Moi etia hai gari jaya sa আপুনি লাকা কহিমাতে আহি আছে আপুনি কে লক কৰিব দেই আজি ছাৰ সৰজি কইনা লিখি আছে অ'কে বাই ৱেল থেংক ইউ ছ' মাছ সুনিতা আপুনি এতিয়াহে ওলাই আছে কোৱাটো জানি বেছি খুচি আছে মই আপুনি আহিব ক'লে লুকি থাকিব দেই কইনা জনাই দি আছে ৱেল এনিৱে থেংক ইউ ছ' মাছ লিখি কিনে পঠাই দিয়াৰ কাৰণে আৰু এটি নিচিনা দুটা মেছেজ বি আকৌ আহি আছে ইয়াতে ইয়াতে লিখি কিনে পঠাই আছে আজি জেকব ছাৰ লাইভ ফোন ইন প্ৰগ্ৰাম কো বন্ধ কৰো এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰাম ৰহেনে তো দুৰ্গেশ নগনপুৰী লিখি কিনে পতা আছে ৱেল দুৰ্গেশ জি এইচা তো নহী হ'ব সকতা হে কিউকি ইয়ে সব প্ৰগ্ৰাম চলনা হি চাহিয়ে এনিৱে থেংক ইউ ছ' মাছ ফৰ ইয়াৰ আই মিন সাজেশ্যন আপোনাৰ সাজেশ্যন কে লিয়ে বহুত ধন্যবাদ থেংক ইউ ছ' মাছ তো নেক্সট গানা আকৌ শুনিব আপোনালোকে খুনাল গঞ্জাৱালা লাকা ৱাস্তে আছে ইতাবি ফিল্ম আছে দিল তো বচা হে জি গীত লিখা হৈছে সঞ্জয় চেল আৰু মিউজিক দিয়া হৈছে প্ৰীতম এণ্ড ৰাইট আফটাৰ দিছ ছং আপুনি গান শুনি হ'ব ট্ৰাফিক আপডেট তাৰপাছতে আকৌ কণ্টিনিউ কৰি হ'ব প্ৰগ্ৰাম

0: পইণ্টটো কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট লাইট আছে, হালকা আছে ট্ৰাফিক, কিন্তু আলাগ ৰাস্তাত চলাবলৈ মন আছে কৈলে বিলিগ্ৰাহাম ৰোড টু ডি বি এছ চলাব পাৰে, নহ'লে হাইস্কুল জাংচন টু টি মডেল ৰোড এইটো ৰাস্তাত চলাব পাৰে। আৰু এন এইচ এ কে জাংচন পৰালৈ কিনে চেঞ্চেছ পইণ্টটো কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা টিভি লাইট আছে, ট্ৰাফিক হালকা আছে, কিন্তু আলাগ ৰাস্তাত চলাব মন আছে কৈলে টি চি বি গেট টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে। এইটো থাকিছে এতিয়া কাৰণে ট্ৰাফিক আপডেট। আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব 10:30
1: News, music and entertainment. FM 103 megahertz.
0: Welcome back listeners. এইটো আকাশবাণী কহিমা এফ এম ট্ৰাগোপান 103 মেগাহাৰ্জ পৰা আপুনি প্ৰগ্ৰাম শুনি আছে। আৰু যোনখন এতিয়া টিউন কৰি আছে আপুনি এনে কিবি জনাই দি আছে, এতিয়া শুনি থাকে প্ৰগ্ৰাম আছে হিন্দী ফিল্ম গান প্ৰগ্ৰাম এক হি কালাকাৰ প্ৰগ্ৰাম, দেট ইজ একতা সিংগৰ লাগা আৱাজতে আপুনি এনেকৈ শুনাই দি আছে। চ' নেক্সট গান আকৌ বজাই দিবলৈ আছে, এইটো বি কুণাল লাগা আৱাজতে আছে, কুণাল গঞ্জাৱালা, দেট ইজ ফিল্ম লগা নাম আছে এক অজনবী, গীত লিখি আছে সমীৰ, মিউজিক ড্ৰাইভাৰ আছে আমাৰ মুহালে।

ৱেল লিচনাৰ্ছ কান প্ৰগ্ৰাম চেচ কৰিবলৈ টাইম হৈ আছে আৰু এইটো নিচিনা আপুনি কালা মেছেজ কোনোব আছে তো পহিলা মেছেজ পঢ়ি দি আছে ইয়াতে লিখি কিনা বুজাই যে আৰ জে জেকব ছাৰ আজ কি বেষ্ট প্ৰগ্ৰাম কে লিয়ে শুক্ৰিয়া দিল চে কইনা দুৰ্গেশ নগনপুৰী এণ্ড গলু নগনপুৰী গ্ৰাম জাছপা জি চে কইনা লিখি আছে ৱেল থেংক ইউ চ' মাছ দুৰ্গেশ জি এণ্ড গলু ফৰ ইয়ৰ মেছেজ আৰু গুড মৰ্ণিং আৰ জে জেকব লিচনাৰ্ছ আছে প্ৰভু দয়াল শিৱ দে অৰ গণেশ শিৱ দে নাপা নাগৰ মধ্য প্ৰদেশ কইনা লিখি আছে ৱেল থেংক ইউ চ' মাছ ফৰ ৰাইটিং তো এতিয়া লাষ্ট গানা শুনি ল'ব লাষ্ট গানা আছে পে বেক ফিল্ম পৰা আছে কুনাল গঞ্জাৱাল এলেকা অৱস্থে আৰু এইটো গীত লগতে প্ৰগ্ৰামটো শেষ কৰি হ'ব সময় 10:20 হোৱালৈকে আপুনি গান শুনিয়া হ'ব ৱৰ্ল্ড নিউজ এণ্ড ৱৰ্ল্ড নিউজ খতম হোৱাৰ পিছতে আকৌ 10:30 পৰা আছে ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰাম আৰ জে চইচ আৰু মই আকৌ আপুনি এনেকৈ লগ কৰি হ'ব দেট ইজ এট 11:30 প্ৰগ্ৰাম এছ এম এছ ৰিকুৱেষ্ট প্ৰগ্ৰাম আছে এইটো টাইমতে আকৌ আপুনিখন লগা পচন্দিতা গানাখন লিখি কিনে পঠাব পাৰে তো এনেকুৱা হ'লে মই আপুনিখন কাৰণে বজাই দিয়া হ'ব চ' থেংক ইউ চ' মাছ ফৰ ইয়ৰ কোম্পানী এণ্ড থেংক ইউ চ' মাছ ফৰ টিউনিং আপুনি চবকে আকৌ লগ কৰি হ'ব কিনে জানি দি আছে দেট ইজ এট 11:30 AM

ইভেণ্টৰ শুনিব দুচৰা গীত আৰু এইটো গীত কাৰণে লিখি নিবতে হৈছে অজয় কহিমাৰ পৰা তাই লিখি নিবতে হৈছে আৰু মুভি লগা নাম হৈছে হিৰো নম্বৰ ওৱান তাই গানাইটো বজাই দিব গৈছে সোণা কিতনা সোণা হে তো এইটো গীত শুনিব এতিয়া উদিত নাৰায়ণ আৰু অলকা য়াগনিক লগা অৱস্থিত ফিল্ম আছে হিৰো নম্বৰ ওৱান

0: ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, পহিলা গীত শুনি কিনে এনজয় কৰি থাকিব, বেলেগ মই পূৰা উম্মিদ কৰি আছে। মুভিং অন টু দ্য নেক্সট ট্ৰেক, আমি কানি শুনি হ'ব লতা মংগেশকৰ আৰু অমিতাভ বচ্চন লগা অৱস্থে চিলচিলা ফিল্ম ৰা একটা আনফৰগেটেবল ডু ইট, হুইচ ৰিমেইনছ ওৱান অফ দ্য মষ্ট আইকনিক ৰোমেণ্টিক ছংছ ইন হিন্দী চিনেমা। শুনি কিনে এনজয় কৰিবি মাই ডিয়াৰ ফ্ৰেণ্ডছ।
1: मैं और मेरी तन्हाई, अक्सर ये बातें करते हैं, तुम होती तो कैसा होता, तुम ये कहती तुम वो कहती, तुम इस बात पे हैरान होती तुम उस बात पे कितनी हंसती, तुम होती तो ऐसा होता, तुम होती तो वैसा होता। मैं और मेरी तन्हाई अक्सर ये बातें करते हैं।